विश्वजगतिर्नियन्ता परम पुरुषेर सहस्रमस्तक सहस्रचक्षु असहस्रचरण তিনি পৃথিবীকে সর্বত ব্যাপ্ত করে দশ অঙ্গুলি পরিমাণ অতিরিক্ত হয়ে অবস্থিত থাকেন।